0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ আজি শপত গ্ৰহণ ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি কাইলৈ বিধায়িনী দলৰ নেতা বাছনি ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনাও উখল মাখল ঢকুৱাখানাৰ মহগুলি চাপৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। পুৱা 10 বজাত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীক কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগৰ সোঁৱৰণ কৰে।
1: 16 में 3 हुए, 21 में 77 हुए और 26 में 207 के साथ आज हमारा मुख्यमंत्री बैठे। ये यात्रा जितनी भव्य है, आनंददायक है, मगर यात्रा का मार्ग जबरदस्त असहनीय पीड़ा से भरा हुआ। मैं आज भूल नहीं सकता कि 321 भारतीय जनता पार्टी के देवतुल्य कार्यकर्ताओं ने अपनी जान इस जीत के लिए गवाही है, विचार के लिए गवाही है। मैं देश भर में घूमा, पार्टी के अध्यक्ष के केरल और बंगाल इसके अलावे कहीं पर इस प्रकार की क्रूर हिंसा का नग्न तांडव मैंने नहीं देखा। पहले कम्युनिस्टों ने और फिर टीएमसी। मैं आज हृदय के भाव के साथ वो सभी 321 कार्यकर्ताओं के परिवारजनों को देश की करोड़ों करोड़ों जनता की ओर से और भारतीय जनता पार्टी के करोड़ों कार्यकर्ताओं की ओर से

0: भावपूर्वक नमन करना चाहता हूं।
1: ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং চাইনি আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। কোকৰাঝাৰ জিলাৰ বডুফা সাংস্কৃতিক প্ৰকল্পত কালি এন ডি এ মিত্ৰজোঁটৰ অন্যতম দল বি পি এফৰ সৈতে বিজেপি নেতৃবৃন্দৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন চৰকাৰ গঠন সন্দৰ্ভত বিভিন্ন দিশ সামৰি আলোচনা কৰা হয়। এই সন্দৰ্ভত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয়।
2: নিৰ্বাচিত প্ৰতিনিধিসকল আহিব, বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব, সমৰ্থক উপকাংক্ষী স্বতঃস্ফূৰ্তভাৱে আহিব। এই ঐতিহাসিক ক্ষণটো কিদৰে আমি উদযাপন কৰিম, সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছো। আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ সভা আৰু 10 বজাত এন ডি এ বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছো। ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং সৈনি ডাঙৰীয়া কাইলৈ দুপৰীয়াই আমাৰ অসমত আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ উপস্থিতিতেই এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব। আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছো সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব।
1: এই বৈঠকত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিজেপি নেতা জয়ন্ত মল্লবৰুৱা আৰু বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ পৰা জয়লাভ কৰা বিজেপি তথা বি পি এফৰ 14 গৰাকী নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলৰ লগতে দলীয় কৰ্মীসকলো উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
3: গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। দিনৰ 11 বজাত বিহু দলসমূহ আদৰাৰ পিছতেই 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডঃ পবিত্ৰ কুমাৰ পেগুৱে।
1: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20ৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহুৰ কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ

0: তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্তৃপক্ষৰ আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংকত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাসীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো জয়ন্তী পালনৰ আয়োজন কৰা হৈছে। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ হনুমানবক সুৰজমল কানৈ মহাবিদ্যালয়ত কালি এখন দুৰ্যোগ প্ৰতিৰোধ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ শশীকান্ত শইকীয়া, এন এছ এছ এন চি চি গোটৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সহযোগত অনুষ্ঠিত দুৰ্যোগ প্ৰতিৰোধৰ দক্ষতা বিকাশ শিবিৰ উদ্বোধন কৰে। এন এছ এছৰ প্ৰকল্প বিষয়া শিৱনাথ চুটিয়াই আঁত ধৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ তৰফৰ পৰা দুৰ্যোগ প্ৰশমনৰ বাবে ল'বলগীয়া সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ আগত বিভিন্ন কৌশল প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ভালেসংখ্যক শিক্ষাৰ্থী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্য উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যলৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14.2 অভাৰত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰীৰূপে শুভেন্দু অধিকাৰীয়ে আজি শপত গ্ৰহণ কৰিব। বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুবছৰত অসমত 28% অপৰাধ হ্ৰাস, এন চি বিৰ প্ৰতিবেদনৰ বাতৰিটো দৈনিক অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চতুৰ্থ গোটৰ কাম কাজ কালিৰে পৰা আৰম্ভ হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। দেশত এতিয়াৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশ আৰু গৰুৰ চোৰাং ব্যৱসায় অসম্ভৱ হৈ পৰিব। পশ্চিমবংগত কালি গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে মন্তব্য কৰা বাতৰি দৈনিক জনমভূমি কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। যশস্বী কথা সাহিত্যিক হোমেন বৰগোহাঁই কাহিনী আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ সুবালাই আন্তঃৰাষ্ট্ৰীয় অনিৰজ বঁটা লাভ কৰা বাতৰি অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰক্ষীৰ যুটীয়া অভিযানত কামৰ প্ৰলোভনেৰে দৰিদ্ৰ লোকক বহিৰাজ্যলৈ নি কিডনী বিক্ৰী কৰাৰ তথ্য উন্মোচন হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতখনে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে 63% প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত কৰাৰ বাতৰি আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ঐতিহ্য পৰম্পৰাৰে ঢকুৱাখনৰ ঐতিহ্যমন্ত ফাট বিহু আৰম্ভ হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। তামিলনাডুত বিজয় থালাপতি চৰকাৰ গঠনৰ স্বপ্ন অনিশ্চিত হৈ থকাৰ বাতৰিটো দ্য চেণ্টিনেল আৰু দৈনিক অগ্ৰদূত কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শর্মা।

চীনৰ চুজুত চলি থকা এফ চি 17 বছৰ অনুৰ্ধ মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী চেঞ্জাম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনুৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভ কৰাৰ নিশ্চয়তা অৰ্জন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ আজি শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ঐতিহাসিক ফাটৰ বিহু উপলক্ষে আজি দ্বিতীয় দিনা উখল মাখল ঢকুৱাখানাৰ মহ ঘুলি চাপৰি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: সভাপতিৰ শপত গ্ৰহণ, অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰপুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত NDAৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত NDAৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহৰ বিষয়ে সদৰি কৰে। এই অনুসৰি 12 মে'ৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: অলৰেডি আমি যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছো, সেইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে। এই ক্ষেত্ৰত প্ৰথমটো হ'ব, যিটো NH-27 আছে, সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বিশেষকে ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম।
0: বৰলিত পিপলছ ফ্ৰণ্ট চমুকৈ BPFৰ উদ্যোগত আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত বিজয় উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দলটোৰ 4গৰাকী নৱনিৰ্বাচিত বিধায়ক ক্ৰমে কোকৰাঝাৰ সমষ্টিৰ চিউলি মহিলাৰী, বাওখুংৰীৰ ৰূপম ৰয়, গোসাইগাঁৱৰ শোভাৰাম বসুমতাৰী আৰু দতমাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত BTCৰ মুৰববী তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ আস্থাত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে

0: সমস্যাসমূহ পর্যায়ক্রমে সমাধান করা হব বলে উল্লেখ করে।
1: রাইজে বিরাট বিশ্বাস করেছে আমার উপর, বহুত ধরনের সমস্যার কথা কইছে, সেগুলো সমস্যা তো মুঠতে আমি সমাধান করি। শপথ গ্রহণ 12 তারিখত হব, প্রাইম মিনিষ্টার ডাঙরিয়া বা অমিত শাহ ডাঙরিয়া হোম মিনিষ্টার আহিব বলে আমাক জানাইছে, আমিও থাকি। মন্ত্রী বিচারাত সবই বিচারিব পারে, এটো অধিকার, কিন্তু আমার দলের পরা স্পষ্ট কইছে মন্ত্রী বার্গেনিং হয়, 1 নম্বর বিটিসিটো প্রায়োরিটি, আমার কাম করবলে সুবিধা আমি পাব লাগে, দিসপুরের পরা দিল্লির পরা বাজেট বরাব লাগে, এটাই ইয়ার পিছত মন্ত্রী দিয়ে না নির্দেশ দিসপুরের পরা।
0: আপনাদের সন্ধ্যার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰী অধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজসংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো সমাধান কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1126টা প্ৰাক মকৰ্দমা আৰু 261টা গোচৰ নিষ্পত্তি কৰা হয়। ধেমাজিত আজি জিলা আদালত চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত মুঠ 430টা গোচৰ মীমাংসা কৰা হয়। ইয়াৰ ভিতৰত যান বাহন, বেংকৰ ঋণ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় গোচৰ আছে। হাটশিঙিমাৰীত লোক আদালতৰ মাধ্যমেৰে জিলাখনৰ 485টা অমীমাংসিত গোচৰৰ ভিতৰত 71টা আজি নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি বেংকৰ ঋণ সংক্ৰান্তীয় 90টা গোচৰৰ ভিতৰত 47টা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 175টা গোচৰৰ ভিতৰত 17টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত এইবাৰ লোক আদালতৰ জৰিয়তে 22,18,000ৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্গৰ সহায়ক মেবুল ইছলাম খিলজীয়ে জানিবলৈ দিয়ে।
3: গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমৰ দক্ষিণ হালমা মানকাছৰ জিলাতো আজি বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এইবেলি আমাৰ টোটেল কেচেছ টেকেন আপ আছিলে 485, তাৰে ভিতৰত আমাৰ নিষ্পত্তি হৈছে 71 কেচেছ, তাৰে ভিতৰত আমাৰ বেংক ৰিকভাৰী কেচেছ টেকেন আপ আছিলে 190, আউট অফ হুইচ আমাৰ 47টা কেচেছ নিষ্পত্তি হৈছে আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে 8,86,752। APDCLৰ টোটেল কেচেছ টেকেন আপ আছিলে 175 আৰু নিষ্পত্তি হৈছে 17টা আৰু ছেটেলমেণ্ট এমাউণ্ট 2,27,352। আমাৰ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইবুনেল MSCT কেচেছ টেকেন আপ আছিলে 15টা, তাৰে ভিতৰত নিষ্পত্তি হৈছে 2খন আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে আমাৰ 11,02,000 আৰু ইন টোটেল আমাৰ 485খন কেচেছ টেকেন আপ আছিলে, নিষ্পত্তি হৈছে আমাৰ 71টা আৰু ইন টোটেল আমাৰ ছেটেলমেণ্ট এমাউণ্ট হৈছে 22,18,104।
2: একেদৰে বৰপেটা জিলাত লোক আদালতৰ 495টা গোচৰ নিষ্পত্তি কৰা হয় আৰু ইয়াৰ জৰিয়তে 1,52,70,000ৰো অধিক টকা সংগ্ৰহ কৰা হয়। জিলাখনত বেংকৰ ঋণ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় 427টা গোচৰৰো মীমাংসা কৰা হয়। ইয়াৰ উপৰি আদালতৰ 68টা গোচৰ নিষ্পত্তি কৰা হয়। দৰং, নলবাৰী, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতি প্ৰসাদ শইকীয়াই ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
4: জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

0: সংস্কৃতিটো থাকি যাব যুগ যুগ ধৰি, প্ৰজন্ম প্ৰজন্মই ৰাখি থাকিব। আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্ম আছে সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজিক গৱেষণা হওক।
1: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। অসম লোকসেৱা আয়োগে অহা 5 জুলাইত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত আয়োগে আজি জাৰি কৰা অধিসূচনা অনুসৰি এই প্ৰাৰম্ভিক পৰীক্ষা ৰাজ্যৰ 35খন জিলাৰ জিলা সদৰত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ সময়সূচী অনুসৰি পুৱা 10 বজাৰ পৰা 12 বজালৈ সাধাৰণ অধ্যয়ন প্ৰথম, বিয়লি 2 বজাৰ পৰা 4 বজালৈ সাধাৰণ অধ্যয়ন দ্বিতীয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাখনত আবেদনকাৰীৰ প্ৰাৰ্থীৰ তালিকা অহা 8 জুনৰ পৰা 15 জুনলৈ আয়োগৰ ৱেবছাইট www.apsc.nic.in উপলব্ধ হ'ব বুলি কোৱা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
2: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি প্ৰয়াত জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত দেহাৱসান ঘটা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা অভিনেত্ৰী কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠান শাখাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধাৰে উন্মোচন কৰে। কৰবী হাজৰিকা আৰু দুৰ্লভ কাথাৰৰ বৰগীতেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰবীন চন্দ্ৰ বড়ো, কাৰ্তিক সূত্ৰধাৰ, কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰববী দিলীপ দাস, প্ৰাক্তন ঘোষক অৱনী বৰা, পদ্ম গগৈ, প্ৰাক্তন অনুষ্ঠান কাৰ্যবাহী চন্দ্ৰিমা শৰ্মা, জুৰি দেৱীৰ স্বামী দিগন্ত খাউন, ভগ্নী অভিনেত্ৰী জোনালী দেৱীৰ উপৰি আকাশবাণীৰ বৰ্তমানৰ আৰু প্ৰাক্তন কেইবাগৰাকী সদস্য মনৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত জুৰি দেৱীৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ দুটি লোকগীত বজাই শুনোৱা হয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৰংগিৰিতো দুদিনীয়া কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰভাত ফেৰী, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, কবিগুৰুৰ কবিতাপাঠ, গীত নৃত্য আদি পৰিৱেশন কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব কবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কবিগুৰুৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয়। সভাত সৰভোগ ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাতো আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যৰে খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। যোৰহাট জিলাৰ তিতাবৰ বৰহাট জামাত নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ হুছেইনৰ আজি দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা। অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ। ৰাজ্যত 3য়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে